বাহুৰি আছিছা তুমি জন্মবেদীৰু ৰত্নবেদীকো। কেতে যে ভক্ত জন্ম জন্মান্তৰৰু তুমক কৰিছন্তি অপেক্ষা এক ঝলক পাইবা পাইঁ, টিকিয়ে দৰ্শন কৰিবা লাগি, এই পাপ পঙ্ক ৰূপী সংসাৰৰু উদ্ধাৰ পাইবা লাগি। ধন্য তুমি মহাপ্ৰভু, ধন্য তুম লীলা ভকত। তুম নিকটৰে পহঁচি নপাৰিলে বি তুমি তা পাখৰে আছি ঠিয়া হৈছ তাকু দেখিবা লাগি। অপূৰ্ব এই সংযোগ ভক্ত আৰু ভগৱানৰ মধ্যৰে।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: শুভ সকাল পুণে স্বাগত বন্ধু। ইতিহাস তো অনেক কথা লেখি রখে অতীতর আইনারে, কিছু লিপি যায় কালর অলন্ধুরে, আছে মনে যায় স্মৃতি পটরে চিরদিন। তো ইতিহাস আইনার দেখলে আজর দিবস কথা যদি কহবা, আজ অনেক গুরুত্বপূর্ণ দিবস বহন কে, যেমি আজ তো বাহুড়া যাত্রা, জগা জগন্নাথঙ্কর বাহুড়া যাত্রা, জন্মবেদী রত্নবেদী কু ফেরবে, তা সহ আজ হচ্ছে জাতীয় কজন দিবস বা সম্পর্কীয় দিবস। সামাজিক প্রাণী মানুষ পাই সম্পর্কীয় গুরুত্ব বহুত, সেমানকো ছাড়ি সে রই পারে নি, তাহি হচ্ছে এই দিবসর বার্তা। আজ মধ্যে হচ্ছে সামারিটান সচেতনতা দিবস, অর্থাৎ 24 ঘন্টা যে স্বেচ্ছাকৃত ভাবে সেবা যোগাই আসছেন, সেই স্বেচ্ছাসেবী অবদান মনে পকাইবা হচ্ছে আজ দিবসর মধ্যে গুরুত্ব বহন করে। আজ মধ্যে হচ্ছে জাতীয় আয়কর দিবস, এমনি ভাবে দেখলে অনেক কুড়িয়ে দিন মধ্যে আজ রয়েছে। আজ জুলাই 24 তারিখ, তো এই দিনের মধ্যে অনেক গুরুত্ব বহন করে আজ